0: 파장 돈용 용사들이라지 나랑 되지 대세노 텐션 다 가진디 아 나로총 전디스 다니 나랑 근지지게게 잦다 아 드니 미 보이게게 아제 아 드니 코 니마탁바 나촐라 도츠 시카스 드니 lhubde nang ge jmo ta tin di ngri jmo da und da den mombu mombu yol re te chama nga ran so ge lhutren so kap sa tni gosam gola tni ri ri ri nga ra chlo timo chen da ko ge mombu mombu chi ti le re tni pachi lor nga pa tik pan da tan da yon ti ta rang ge ga jin da cha cha z kong ge jmo ta ta ti on ne rang ge ga jin da cha cha z te kas nga rang ge ta chu me tok chong chong ra a ji tang da ta ti ये जोंडा तेंता ते टीसी मारे ताती चमो चमो डा छुंजु छुंजु डा तेसो टीकासनी गाजियों के तेनी टीकासनी कंडन रे जेंगो चमनी ता तिंडी जचिन जिग दे गाजी दे यो छाती तनी मंथन द रंग नीचा दे लिशियन रसा ग देविना चोक ते जंबा ग नन सो लोजो शेसा ग लबदीना चोंग ते नंग ग जमोइना चोंग दे शो तोमा चमांग ग जमो चिंता gongchan re te ging ging ging yo jini tingra zonan jig mare tingra chanan jig mare jini mombu mombu chi se song a te jini lhonjang ni lhonjang nan nan thon di yang te man thon de tan da a ji lhob de tan ne li sham ju de te te so chama gur ma ta ta trin di ta te rang ga jin ra ji chi chon ra tan ra yin tha
1: རེ གོང དང ཚེ དེ ནེ ཐོང གེ ཐོ མི རི མོ འདུག གེ ཅི ཅན ཐོང ཁོང དེ ཉི ལ གེ ཅི ཡོ པ ཐོང དེ གེ ཐོ ཁ ཁ ཁ ཅི ན ཤི ཐེབི གོ སོ ལ དེ ནེ ཁ ད ཐོང ཐོང ཤི པ ཐེ ཤམ ལ ང ཚེ རི མོ ཝ དེ ནེ བོ མོ ཞི གེ སེན དམ དེ ཅི ན ཤིན པ ཐོང ཁོང གེ པ ཙ ལིན ཐོང པི གེ དེ ནེ ཇི རེ དེ ད ལ ཁེ ཅུ ཅི ན ཡོ པ ང ཚེ ཁོང མོ ཐོང ཁ ད སོ ཅི ཡི
2: ཚང མ དེ མོ ངི ཉང ཡོང ཐོང ཐོང མ ཟན ཡིན ང སི ཆོན ཟོ ཀེ གེ ཡིན ངེ རྨོ ཞང ན་ད པ་ཅེ ལོ ཅིསམ ཅུ་ཟིན གོར་སུང་ཟ
1: ཇི བོམོ ཡོང རོ རོ མི་ ད རྨོ ལ ག་ བེ་ག་ སེན དེ དེ ཡེ་ལ ཅོ ཉེ ག་ ཆེ གོང་ད ལན་ ཆེ རོ ག་ བ་ ཆེ དེ སེན ཉེ ཡེ་ ཚ་ ག་ ལམ དེ ལ ཡེ་ བེ་ ག་ བོ མི་ ཇེ ཅེ དེ ཅན་ ན་ ཁེན་ པ་ ཐུ དེ པ་ ཅེ ག་ ད ཡེ་རམ ཅན་ ན་ ཡེ་ པ་ སོ ག་ ལ ང་ ཆེ རེ་ རེ་ ཤ་ ཡེ་ ཐ་ ངོ་ ཡེ་ ལ ཁེ་ ཅི་ ཡིན